0: ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གས 哦，对嘛，对嘛，工作嘛，对嘛。哦，对嘛，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛，工作嘛，对嘛。哦，对嘛 ཁྱི ཕྱད མམ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གསྲ གས
1: chap ke bhopta she na chukut ni nang ke tan zin ta geri na chukku shu kang zi yin tang na da thoma ge ti bhopta ge nang nan zin ta nang na chukku tan di thoma ti bo ram jong tak sum yo kmo ta ra ta chi ki chi ge ta shang ge na chukku dan dri na chukku da ta bo ra wa rap kin dan dri chu tan rang rang kin dan dri ti chi tan na ta ching ta ke sam ge ti ta na ta chi ki dandri na chukku fyar gap tagna chukku di tana thamba ti chik ka thonno ta dandar na ra thamba chik thabji ki thonno ti mi thamba yu ku sam ka di tang ji din na chi ki da gunta ga nang khar ni dan dandar ti fyar ji din na lo rap ka ra wan dan ni dong gun dan dan ni di ji din ta na thamba thabji ki thonno fyar ga ri na thamba chik thonno ti mi dre sam ka ta ga hop ta she so in so na yang din ta so so ta ga di na na yang nang khar ki da dor ta ri di che ngon de kirgin dan der na ye go ti da bo ram dang tak sam khar ki shang gan do feri ti ji na thama ti ji ka la na yo no ta ga la na thop na ji na thama ti ji jang mu na na yo no
0: ter ter
1: thama ji ka chet mi no ge ti mi ke na ba na ju ku ni ten ba na chi ki chi hop ma ti chu ku chi ga shuk ti sam shi ju shu ha ji han ba yu ji re sam ke ta men ta na yang ta bo ji ভোটা শিক্ষা কুশিয়াং গর্ত স্থানে তো না তার রাপ রাপ তক তক দান তনা তার ডরা থামা চুক কামি নে না
0: সোন
1: ডর মিন রাল তো তুমি জরে কো সাম কি হাজার নি ভোটা দম সোনা চিক তক ভোটা গ না না চি হুই কম কম তা কম তুমি জুত হারি ও কাচিন কি হুই কম কম না না ইও হুই চাই না ইও ভোট মাগ তক তার ভোট চং না ভোট চং গ ভোট মাগ বো কা তন থাম মো গ নি হুই কম গ না না হুই চা নি ছপর তাফ ছপর তন তন সোনা তন সা চি কি ni kang jin na chu tak par ta zin ta na din na ge mo ha zu ta ge chi kin chong dang thon ma ge bo ka tang tham na ta ta ge ni ti mi ta ji ng ren yo yi di jia chi de na thon ma shi ha li ya ge han to yu chi ti mi sam ji yo ta ni chi ti shog ni ma tor na chi go sa jam ba yu no ta ta ya thum thon ma ta ni ma ji lak pi thon ma yo ge na ti mi te chi ta wo zang tu ndo yi ta ma ji gong da yi ti chi de na thon ma ti ya thum yo ko ti te ya thum ge chi shar gan da sar ta ma ji gong da yi chi de na thon ma ti jang mu ha li ba han to ji sam ge ta ni ma ji lak na ta jang gu ti yo ne ji din ta na thop ta shin na chu ko ta ni ta gen den ta nang ke na chu ko thon ma ge na chu ko thon ma ti ndi shog ni ma ji ge shog ni yang han ba chi po yo chu ta ge ta ji kar ma chim bo ti ji sam ge ti mi ke ta sin da ri ta mu ri
0: na ri ri ri ri ri ko den chi ge ta goni ta thop chung thop ma ge thop jung gen den ba che sang go na thom na kar ge ta thop cha ram ba dang ge ging ge ndi che gi to nang i go na ta ge ging ta ko na sha ko no chu thop cha zun zun ji na ra kar ge yang kar ge chi sha yi ta thop jung i chu gun den ban de che sang i thop ge yang chi ko ri ge ni ta na ra chi hoi khang ra ra na mu ge zi ge zi cha xin zon bu yo ni de han chi ne lo ma ge lo ka dang cham no ge ta thop cha rang ji ni na ra yang na kar ge zen cha rang ji ni na ra da zu ge chi shang ge ta ma na chu pe chu ra da zu ni ta la yang thop cha zun ji na ra 딩이 탈라시 돌나라다 이거 사망 버리었지. 대한치니다 저그 저달 샤이 추구 니 소중 근 넘반다 계승 있거나 참다가는 되와요. 그더니 소마 랑랑하는 되와요. 그 참다가 손진하라는 게 샤이다 지 소중아 가나즈 양나 그렇게 총디니 종다다는 그렇게 샤이다 회크능아 치친란자 양나 회글고란데 그 샹글라 시킨지고는 란자 너무 이나 죽고 대한친이 소마 랑랑 좀 손진나 랑랑도 치고 회자다 조 가노 근 너무 그 지금 넘반다 랑랑게라 계승이 어떻게 그디나 죽고 상부디 쟁게 다 참다가라 소마 랑랑 좀 손진나 니 쇼가 지금 바빠이고 dāzhūngi tānyāng gīrīng gā kāpdārī nā.
1: Yā, yā. Tā chamdāg dhīyām sūnsū nā rāng kā tātri nā, chamdāg dhīyām sū nā rāng kā lhūb mātā māo wān yōng jir kā tāngi tā chī kī nio rīn tāng chāndzī nā chokku nion yōn tāng chāndzī ā lūk kā tāngi dhīyā rīwān zhīn jī tā hārī wā kā chīn dhīrī.
0: Dēng gā.
1: Tā tā tā kā lhūb tāzi nā hārā chī kā wā sū nā rā zū mā yī yā lhūb tāgā nā sū nā yī zhōng shtī tā nio tīng mī zhī kā lūk chū rīwān zhīn kū kū tā yīn tā nā Chiki ta girkin ta chamdara nirki yariwa ti mizi yin tani zonti ta girkin ta chamdara nirki warki chik nrenji nano haliwa chik yonno warata ki ta zomman ki nitsanda wo ta chik nigi chik shikin tig no ti mizi yin tana nandri kusamka. Sapar ta chamdak son son sona ta kiki ta gandhi girkin zanda ta girkin tamshira chik sabkiri chik ta haliwa kachin zari ta kachin zari samka ta jamsin chilabzi na ta chiki zomman ta ta perji yandu guna girkin testing gu gatani ᱦᱚᱢᱟᱛᱤ ᱤᱪᱷᱤᱭᱟ ᱥᱟ ᱜᱮᱨᱠᱤᱱ ᱨᱮᱢᱚ
0: ᱦᱮᱸ
1: ᱛᱮᱱ ᱠᱟᱱᱟ ᱪᱤᱜ ᱪᱚᱢᱫᱟᱜ ᱞᱟᱞᱟᱜᱤ ᱤᱧ ᱛᱟ ᱦᱚᱢᱟᱜ ᱠᱚ ᱥᱟᱨᱤᱠᱥᱟᱱᱤ ᱪᱤᱜ ᱜᱮᱨᱠᱤᱱᱟ ᱛᱟ ᱪᱤᱜ ᱜᱟᱱᱥᱮᱱ ᱛᱮᱢᱤ ᱛᱟᱱᱟ